0: गुलास तुमको भाभी
1: कोनो पुष्टि जाती तान रसा शांति मनाप चाहूं किरेनी ना चिति कुलकुली मनाप चानी बावोका मचीं आम लाफन रेता रेता नाम लाफनी यारा सोशियली नाम लाफनी यारा पासलामाना रेता रेत
2: ये मिचेरम बावोक Jero faoke si manao zavatra marina tsy manao zavatra lainga manao zavatra marina tsizy ti tandrazana ohatrany amin'ny fotoana ohatra izao a tokony hoe izao normala izao ny ataony satria manao fanampiana ny mandeha ny fanampiana rehetra fanampiana tandrazana ohatrany dia izao izao manao zavatra normala izy zao amin'ny fotoana sarotra zao andalovany aretina zao
3: hoe ti tanindrazana marina izy satria manohana ny firenena manohana an'izao Madagasikara zao dia tia ny marina ve ny tanindrazana fa raha ohatra tsy nanohana an'izao izy dia mety tsy tia ny tanindrazana izy le mpanao politika sasany tsy hita mihitsy zao a ireny ny hitako hoe tsy tia tanindrazana izy matoa tsy hita amin'izao sarotra izao nge ny tokony fanampiana izao ny tokony fanampiana malagasy mihitsy izao surtout fa reny mpitondra mpanjakana le rehetrarehetra le mpanao politika dia amin'izao fotoana sarotra zao tokony fanampiana fa matoa izy tsy hita dia mety tsy tia tanindrazanaza
4: anao firesakina mpitondra mpanjakana tokony iray zao nyke mahantra zao ny kamiloko dia ty narako hoaniny verivery fotsinyeny zao ve dia inona ny fiteny zao e
5: miarony zoomy malagasy
0: Sotra tombokolahy, sotra tombokovavy.